0: zekire GHSS si khazu pura lu she maiki khana category de bibizonyo new new dr nil huzukire GHSS pura first position to paise itu piche yang hola GHS tanmari pura lu she aru avisi kire dr nil huzukire GHSS si khazu pura third position to lu she pasta consolation prize to sub category te award kuri dise Dimapur Police pura jwa moina te East Police Station te ekta kidnapping aru extortion case register kura opor solve kuri dise tate duijon manu ke giraftar kuri se ekta press note te police pura koise ki case tu register kuri se jitia ekta sematila dimapur laga resident pura complaint tu file kuri se tai pura arop tu dise ki najania manu duijon pura april 20 laga samte tai ke abduct kuri se jitia tai hong kong market pura ghor wapas ja same accused pura তাইকে ধমকি কৰিছে তাতে তাই লগা মোবাইল ফোনটো ছিনি লৈছে তাতে তাইকে ফোর্স পৰা গুগল পে' পাছৱৰ্ডটো ক'বলৈ কৈছে আৰু 6,000 টকাটো উইথড্ৰ কৰি লৈছে তাই লগা একাউণ্ট পৰা আৰু বিশাল মেগা মাৰ্ট ওচৰতে তাইকে ছাড়ি দিছে ইনভেষ্টিগেশ্যন লগা সময় পুলিচ কাণ পৰা বেছি জেগাৰ পৰা চি চি টিভি ফুটেজটো লৈছে তাতে গোৰা পাতি লগা এটা আই অ' চি পেট্ৰল পাম্প পৰা বি লৈছে টেকনিকেল এনালাইচিছ আৰু ফিল্ড অপাৰেশ্যন হিচাপ পৰা ফাৰ্ষ্ট একিউজ এম ষ্টেফেন য়ানথাংকে এপ্ৰিল 28 গিৰফ্তাৰ কৰিছে আৰু ইটো পিছত ছেকেণ্ড একিউজ চুম্পেন থাং য়ানথাংকে মে 6 গিৰফ্তাৰ কৰিছে পুলিচ পৰা জনাইছে কি মিডিয়া ৰিপৰ্টে চলি থকা নিচিনা ইটো ঘটনাতে একো হাতিয়াৰটো চলা নাই পুলিচ পৰা নাগৰিক খানকে কথা দিছে কি ইনিকা লগা অফেন্স খানটো ঠিক পৰা আৰু প্ৰফেচনেলি পৰা চাই দিব পাব্লিক চেফটি আৰু ছিকিউৰিটিৰ কাৰণে আপুনি খানটো আকাশবাণী কহিমা পৰা দিয়া খবৰ শুনি আছে তাজা খবৰ জল্দি পাবৰ কাৰণে আপুনি খানলা এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্ট আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমাতে ফ'ল' কৰিবি আপুনি খান পৰা ইটো খবৰ নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি নাগালেণ্ড ষ্টেট ব্ৰাঞ্চটো হ'লে আজি কহিমাতে এটা ৱাকাথন পৰা ৱৰ্ল্ড ৰেড ক্ৰছ ডে'টো মানিছে ৱাক ফৰ হিউমেনিটি লগা থিম নিচিতে ইভেণ্টটো হ'লে ডিপুটি কমিশ্যনাৰ আৰু আই আৰ চি এছ কহিমা ব্ৰাঞ্চ লগা প্ৰেচিডেণ্ট বি হেনক বুচিয়েম পৰা ৰেড ক্ৰছ কমপ্লেক্সতে ফ্লেগ অফ কৰি দিছে বিৰাটো হ'লে অল এন এছ টিতে চেছ কৰিছে জমা কৰি থকা খান লগৰ কথা কৰি কিনা এম এল এ ডাক্তৰ চিলহুতি ৰুচ পৰা দুনিয়াতে লাৰাই কৰি থকা দুখ পা আৰু দিগদাৰী চামনা কৰা তে মানুহকে সেৱা কৰা লগা জৰুৰীটো কৈছে তাইৰ পৰা কৈছে কি হিউমেনিটিটো ধৰ্ম জাতি আৰু চাল লগা ওপৰ উঠে আৰু তাইৰ পৰা চব মানুহকে মৰমটো সদায় দিন নিজৰ লগা জিন্দগীতে চলাবলৈ অনুৰোধ কৰি দিছে
1: Until and unless we take a step forward for humanity, it can never be solved. The problems are created by human beings, and it can be solved by human beings alone. And it is only possible through humanity.
0: ডাক্তৰ ৰুচৰ পৰা আশাটো দেখাইছে কি ইটো ৱাকাথন পৰা মানুহ খানকে মন উঠাই কিনে দুখ পা মানুহকে মদত কৰিবলৈ কৈছে আৰু নাচাৰি কিনা সমাজতে মৰম বাজি আৰু হিউমেনিটেৰিয়ান ভেলিউজটো চলাবলৈ কৈছে ইটো চামে চুমুকি দিমাতে আই আৰ চি এছ এন লগা ডিষ্ট্ৰিক্ট ব্ৰাঞ্চ পৰা ব্লাড চেণ্টাৰ টিম অফ ডিমাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেল লগত মিলি কিনে ছেইণ্ট জোচেফ ইউনিভাৰ্চিটি ইকিছে ভিলেজতে ভলেণ্টেৰী ব্লাড ডনেশ্যন কেম্পটোৰ দৰকাৰ কৰিছে ইটো দিনটো হ'লে ৱাকাথে বি মানিছে গভৰ্ণৰ নান কিশোৰ যাদৱ আৰু চীফ মিনিষ্টাৰ নিফিউৰিঅ'টো হ'লে ৱৰ্ল্ড ৰেড ক্ৰছ ডে লগা সময় ৰেড ক্ৰছ ছ'চাইটি মেম্বাৰ্ছ আৰু ভলেণ্টিয়াৰ্ছ খানকে তাইজন লগা গ্ৰীটিংছটো দিছে গভৰ্ণৰ যাদৱটো ইমাৰ্জেঞ্চি আৰু ঘটনা লগা সময় মেম্বাৰ্ছ খান লগা ছেল্ফলেছ সেৱা ওপৰ ভাদাই দিছে আৰু কৈছে কি তাই খান মানুহকে মদত কৰাটো বেছি মন উঠাই দিয়ে এটা কথাতে চীফ মিনিষ্টাৰ ৰিঅ' পৰা কৈছে কি ৰেড ক্ৰছটো হ'লে হিউমেনিটেৰিয়ানিজম লগা আত্মাটো দেখাই যোনটো বাউণ্ডেৰিজ আৰু কমিউনিটি লগা ওপৰ উঠে তাইৰ পৰা কৈছে কি ইটো অৰ্গেনাইজেশ্যনটো হ'লে এতিয়া বি আশা আছে মৰম কৰা লগা নিচিনাতে সেৱা কৰি আছে লোকেল ক্ৰাইচিছ আৰু গ্ল'বেল ইমাৰ্জেঞ্চি লগা চামেইতে ৱেষ্ট বেংগলতে ছিনিয়ৰ বিজেপি লিডাৰ শুভেন্দু আধিকাৰীকে ষ্টেট বিজেপি লেজিছলেচাৰ লগা লিডাৰতে চুনি লৈছে ইটোৰ পৰা ৰাস্তাটো খোলাই দিছে তাইকে ৱেষ্ট বেংগল লগা ফাৰ্ষ্ট বিজেপি চিফ মিনিষ্টাৰটো কৰিবলৈ তাইৰ লগা নামটো হ'লে আজি লেজিছলেচাৰ পাৰ্টি মিটিংতে প্ৰপ'জ কৰিছে আৰু ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা জনাই দিছে
2: 8 প্ৰস্তাৱ আৰু সমৰ্থন প্ৰাপ্ত হুৱে হে আৰু সবি প্ৰস্তাৱ আৰু সমৰ্থন এক হি নাম কে মিলে উসকে বাদ দূসৰে নাম কে লিয়ে ভি সবকো সময় দিয়া গয়া পৰ্যাপ্ত সময় দিয়া গয়া মগৰ কোই দূসৰা নাম নহি আয়া হে ইসলিয়ে কেন্দ্ৰীয় পৰিৱেশক কে ৰূপ মে মই শ্ৰী শুভেন্দু অধিকাৰী জি কো পশ্চিম বংগাল